0: নমস্কাৰ আৰু ওলাল গোটে সুন্দৰ বিয়েন এটা আকাশবাণী কেন্দ্ৰটোৰা মিডিয়াম ৱেভ 243.31 মিটাৰ আৰু কিলোহাৰ্জ 1233 নি অনুষ্ঠান প্ৰচাৰ হ'ব লাগিছে আমলা সুৰ।
1: আজি ৰবিবাৰ মে মাস লা 24 তাৰিখ চন 2026 আৰু সময় হ'লে ভিয়েন লা 6:30 25 ছেকেণ্ড পাৰ হ'ব লাগিছে।
0: আজিলা অনুষ্ঠান আৰম্ভ কৰিব এগৰা আধুনিক গান দিয়া
1: শিল্পী প্ৰতিমা হাজংলা গান্দা। আৰু এই গান্দা শুনিবাগে অনুৰোধ জনাইছে গান্ধীপাৰা থেকে রোহিত, সুস্মিতা, ফরহান, অভিষেক, নিত্যা, মিতালি, এঞ্জিলা আৰু দিবাকৰ।
2: নেগলা শুনিবাগে পাব শিল্পী প্ৰতিমা হাজংলা গান্দা।